0: মাথো আমার ম্যাগিত আছে এনেকুৱা যাদু যে যেতিয়া ই ঘৰত আহে নিজৰ সুগন্ধ বিয়পাই দিয়ে সকলোকে পোনে পোনে টানি আনে
1: ম্যাগি
2: খাবি
0: ইয়াৰ মছলাযুক্ত সোৱাদে কিছু এনেকুৱা ৰং দেখায় যে প্ৰতিজন আপুনি আৰু